0: জেল দামটো এক লিটারটি তিন টাকা পর উঠাই দিছে। আইডান চেয়ারম্যান আবু মেহতাবরা স্টুডেন্টস ডিজিটাল স্কিলস জলাবলে অনুরোধ করেছে। আর আকাশবাণী কোহিমার পর ব্রডকাস্টিং লাগা 90 সালমান আইগেনা মিউজিক্যাল কনসার্ট রাখিছে। ইতিয়া পুরা খবর। ন্যাশনাল টেস্টিং এজেন্সি NTA পৰা মেডিকেল এন্ট্ৰান্স এক্সাম নিট UG 2026 জুন 21 তারিখ দুবাৰ ৰাখিবলৈ জনাইছে। আকিতি এইটো মাহিনা 3 তারিখ এক্সাম ৰাখি আদৌ পেপাৰ লিক হোৱাৰ কাৰণে কেনচেল কৰি দিছে আৰু CBI পৰা মামলা দি যাঞ্চ কৰি আছে। NTA পৰা কেণ্ডিডেটছ আৰু বাবা মাখান লগতে অফিচিয়েল চেনেল চিকলা দি বিশ্বাস কৰিবলৈ অনুৰোধ কৰিছে। একে সময়তে ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান বা আজি কৈছে কি চৰকাৰ বা ষ্টুডেণ্টছ লগতে উচ্চ ধ্যান ৰাখি আছে আৰু তাইৰ কাৰণবোৰ চেঞ্চিটিভ থাকি আছে। খবৰমানকৰ লগতে নাই দিল্লীতে কথা কৰে শ্ৰী প্ৰধান বা এক্সাম দ চব একে আৰু খোলা আৰু চাফা ৰাখিবলৈ বিশ্বাস জনাইছে।
1: Our foremost priority is the welfare and future of the students, and the government remains deeply mindful of the hard work and dedication they invest in their studies.